0: dan dingi thala tsge tsge sham ji khatang sa pa na jo yi go tsge da tsge tsge jer ka jer kan jo go ni yang jer ka jer ka song na rang ng ti cho ke yang ji hi sha ra ta ma ga tsge da le thab da ran de tsge tsge sham ji na jo yi kwa tsge yi tham ni da mo ti chang ge da ka ka ka li kang ge na rang ge lu sam bu ni nang de ge ge ge che li tang je wi ho cha lu jo ra na sha tsam ju la su kwan dingi tan de tsge tsge ma pa ju da chang ge ka sem bu da ji ta ko na sha ko na ge ka ka ni ta tan dingi tan na sha ko na de jin de ti an 니다 저 로선보가랑가 지금 심지게 쪽에 젤리던 데면 되다나다 로선보가 그렇게 심지게 걸음래 심지게 걸음 붙었다니 다디 다르다랑 타신 거는 그 같은 데 상당히 잡나는 게 지금 아 로선보가 심지게 걸음라 아 되게 돈이 돕는 거 로스킨다는 거 간다고 그 상금 도중에 되는 거 다리나
1: 다 남송송그나 중직고 녹송건다 남미치는 거 치른 파다노다 치난 거 저르는 거 뜻스가다 무슨지고
0: 다른
1: 문제가 무슨지고 로지고 잡고 그냥다 так вот бутага чигирку кодчина гопунди та жаргуну кенга тумо чазы рынг гумдутта стандучуна кочамаз кстати мата тамо ну я скепта гошиша шиша чакара чигит гнамо гаранзинда мамози гаранзин кыркыргенного да шиша нахтыга тамнара жимдикта бузун чекиво Kuskumda mai tara ta jimji kuskem da kuskum ni ge yan tungla ko kuskem da ta jikin ga nam tung tung kana ta tuma ge jimji kolor mi tong po tong to ni lor mi ta ge sto art to tuk tik tik ko tri onare ti bu kun ko tri onare ti ta ta rang ga hat tung ti ta jan ga jura ta rang ga gamu yon ga bu chi ko cha ta te tra ti mamu ta ge jimi lu chi ta sheken da ge rang ta ta rang ta sto yon ga nyen du chi ma ge ge tri jan ba ga bu chi ta zer ni she jura ta ta ta あ、てちょたくしね。あ、てにんでに、あの、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、ちょっとずつ、 ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ
0: ཁྱི ཕྱད མི ཁྱི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཕྱད མི ཁྱི ཁྱི མང ཡོད ཚོ ན ར ཡང ཅི རིག ཞོང ཤམ ཅིག ལམ ཁན དང ལི ཡང བི ཨ ཁི མོན དེ ཤིན ཡིན ཡ ཉི ཁབ དེ མོ ཡ དེ མོ ཁ ཁི དེ ལ
2: ཁེབ ཅི ངག ན ཁསུང གི དེ ཚི ཁལ ཡོད
3: ཁསུང གི དེ ཚི ཁོབྲི ཁལང ལ ཆབ ཡོད
2: ཁོབྲི ཁལང ན ཁེབ ཅི ཁཏམ ལ རེ ཡོད
3: ཁེབྱི ཁཏམ ཅི མཐི ལམ དུ ནག ནག ཡོད
2: ཁོབ སུ ཁེབྱི ཁཏམ ལ རེ ཡོད